0: তিনি নিকক কাহামনা হাজাখা গান্ধীজি সালাংমানি বাই থানো রতগী মাননি যতনি সিলাই কাহামক লামা অংখা বুইন চুবাথানি বাই থানো সকমা পৈলা বরক রক নন মনে উলো নাই ওলাইনাই বাই থাকে নাই খনানো নাই আবু হাইখলাই কথা টংদি মলব্রুম কথা টংফ্লাইনা বাকে আবু হাইখেন সরদি খনা বাইখা কক কাহাম হাইকে তিনি সালো লাইবুমা ও তামুখা আবু কিসা নাইলেন
1: খনাইতনাই রংসাকনি দাখুগুখু তিরিনি সালনি মৈতু সদন মুংনি বিশৃঙ্গ দঙ্গ পৈলাওনো তিনি ন্যাশনাল স্ট্যাটিস্টিক ডে ইন্টারন্যাশনাল ডে নেই আপনো পালাই যাবো আপনো কারিব তিরিনি সালনি মৈতু সদন মুঙ্গ ন্যাশনাল স্ট্যাটিস্টিক নিয়ে খাব ইন্টারন্যাশনাল আপনো আন্তর্জাতিক গ্রীষ্মমণ্ডল দিবস নেইব সালায়ও তাই আপনো কারিব তিনি সালনো জুদাখলাই পালাই যাকমানি খা তিনিতেই সালনো আপেল আইফোন নি পুইলা চ্যাংসামুংনি বেশি হনে পালাই যাক আপনো কারিব তিনিতেই সালো বিশ্ব শিল্প নকশা দিবস নিব পালাই যাক আপনো কারেই তিনি সালনি মৃত শতন্মঙ্গ জাতীয় পরিসংখ্যান দিবস হনিব তিনি সালনো পালাই যাক আপনো কারেই মৃত সদন জাকমানি বিশৃঙ্গ তঙ্গ তিনি সাংগুট উৎসব আবো গুয়ানি কাইসা বেলাই বুমঙ্গনা আবো পালাই যাক আপনো কারিব তঙ্গ স্যাটল মির ডকিং অবো মার্কিন নি স্পেস নি স্যাটল আটলান্টিক নি পুইলা রমজাক আবো রাশিয়ান নি মহাকাশ থাংমানি সাল নিব জুদাখলাই পালাই যাক আপনো কারিব মৃত সতন জাকনাই রকমি বিশৃঙ্গ তঙ্গ রমদি আবো চিচুকুড়া চুকুচি খ্রিস্ট বিষয় উজুন স্টর নিয়ে খেবা আবনো ক্লোরো ফ্লোরো কার্বন সিএফসি নি আবনো বন্ধ খাই মানে সাল নেব আপনো পালাই যাক তিনি সাল নিজি চুকু জুনো আবনো পালাই যাক আপনো কারি তিনিতেই সাল কথারো আসাইনাই বুমঙ্গনা রূপনি বিশৃঙ্গতঙ্গ চিচুকুড়া সিনেচিচার খ্রিস্ট বিষু নিকুলে বহাইনো আচাইমানি তাই আপনো কারিব তঙ্গ চিচুকুড়া দকচি চার খ্রিস্ট বিষু থিউরিন ফ্লেউরি আপনো কারিব তঙ্গ চিচুকুড়া থামচিদ খ্রিস্ট বিষু হারমন কিলেব্রেউ থৈনাই রক বুনি বিশৃঙ্গ থৈনাই রক নি বিশৃঙ্গ বুমুং গনাং রকনি বিশৃঙ্গ তঙ্গ নৈশাই থাম খ্রিস্ট বিশু ক্যাথরিন হাববর্ন তেই তঙ্গ চিচুকুড়া ব্রিজি খ্রিস্ট বিশু তিনি তেই সাল নিচিচুকু জুনন পল ক্লি বব থৈমানি সাল আশুকচরা জং খনাবাইখ্যা তিনি তেই সালো বেলাই বুমুং গনাং রকনি সামুংনি তেই আচাইনে তৈ থৈনাই রকনি মৈতু সদর মঙ্গল
0: আও গে তাবুক হুকবানি কক কিসা খানা লাইয়ে নো বেলেশ বা দেড়শো কাইমানি ককিসা হাচিং গনাং হা বেলেশনি বাকি বেলাই কাহাম হা কাহাম কে জুয়াই হা নো রফ রফ খাই পুইলাস নামুই নানানি নামনাই ওয়াতুই নিতুই কচায়া তুই খে তুই থাংনানি লামা আবো খালাইনানি যতনিসেই নাঙ্গুকমানি হা কুচুখে বেরেম বেরেম খাই পুইলা নানানি নামনাই মুগ নুই খে হাকচালো বেলাশ বুচলিনো কলনি কলথাম ফবুই রেনানি নামনাই কাইমা সেকাং সালসা হরসা তুই চমুই তনিখাঙ্কে বুমুক পেরনানি বাকি কলাই উঙ্গু কাইমা সেকাং হাও মুসকি খয়েল खोल टीएसपी दाय एमओपी रोग शापुली हानो स्नामनानी नांगो चारा आचे मनी उलो हा करान अंगई थांके तुई लुना नांगनाय दाय तुई बो गबां अंगई टोंया तुई खलाई हानो तुई थांनानी लामा स्नामुई रुनानी नांगनाय बलायो यों कलाइमनी आबहाय बेमार रोग नुकजागो आबहाय नुकजाखांगे पुरादन एबा मिराल दैयाव साफ्लि सारनानै नांनाय आबहायखे कायमानि उलो साल ब्रैजि ब्रै साल बाजिनि बिसिङन बुबार बारनाय बुबार बारमानि सालजि दै सालजिनि नि उलन बथाय गोले खागिमान बेलेसु बेले काहाम मुइकथों तामनि हिनबा बेलेसु फाइबार भिटामिन सि भिटामिन के ताय एन्टी अक्सिडेन्ट दङ कलेस्ट्रल बाङिया खालायो ताय अबचामन बिसिंतै बेमार कासुनानि फानबो बांग्रुओ बसाको ताय बखानि बेमार न कासु मकलनि नुकमानि फानबो बांग्रुओ ताय खिखराक उमानि हाय बेमार रखनबो हामदुबो ताय जतन से नांगकमानि ककमके बेलेसन संनानि बेलाय खेकलाय असक जरा खाना रजाखा बेलेस कायमनति ककिसा हायखे दाबु सा खामग्रानि ककिसा खाना लायन
1: खनाय जानाय रांसाखनि दाखबखु तिरिनि सा खामग्रानि कगो मेलेरिया ब्यामनारगै ककथासे थायनि खाना लायन साफसुथरा खाय दंगिया वा दै एबा सादों बेलाय मान्जाखा हानखे दै हामियाबाय दुखु काहानखे नखथारनि गानागिनिउ थाम्पुइ एरजाखनाय दै गेलेक जाब्रा बब्रा कसक ताय एनोफिलिस हिनि थाम्पुइ बुरिबै वारजाखा हानखे मेलेरिया अंगो क्लिसावै लुमजाखा साव कांनि कांथाम रोजाय चुमरिबो क्लिमानि हामिया बसाक साग्रुपमानि बेलाय दै बखरक बेलाय सानाय किसाखेनि तुइ कांगो किसामिसा कुचुकनाय कुलुम सारी हुई थाने फिया हाइन हाई कुलुम कासा फिनाय कलियाबो दाबुटी मल रगो मेलेरिया नि कुलुम कासामानि नुकजागो मेलेरिया दाल थाम दालबरि नुकजागो हाइनि बागै कुलुम कासा काहानकेनो एबा लुम काहानकेनो थै आन्जगै नाहारनानि नांनाय दै साखनायनि रोगनि ककनि बिसिंगो तंगै तुमु मेलेरियानि यं मान्जाखा हानखे बिथिब्राय जानानि राखनाय आबनो कारिबो नगमान थकमानि रन्दि बासक बलाय तुलसिनि बलाय सिरदानि बलाय गुलन्च कटकि खेत पाप्रानि बलाय रुवै लिटार कायसा दैयो रुवै मुथुं काहानखे आबो सारा ग्राम ओंगै दंसानि सानि आबनो कारिवै नारगै छाब्रुमब्रुमनो फुंसारि काप आदा खलायै चामुच कायसा मधु सापुलै नों काहानखे मेलेरिया ब्यामनि बागै बेलेखेनो जाओ डाक्टिनो गेलेनाय मानै मा जानाय रन्दि माइ चा फानो किसा कम खलाय जावै दै आटारो रन्दि दाल उंगिया खेबा गुबुननि मैखोथों थाइखोथों रन्दि दालो सामफ्रारोबो जावै मानो मेलेरिया उंगियावै दंनानि बागै दाम दाम खलायथाय आगलियो उंगिया खेबा लाबिसाय दै कामि आमसायो डिडिटि स्प्रे खलायनानै थांफुरु स्प्रे खलाय